এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও এতিয়াও ছখন জিলাৰ 631খন গাঁও বানৰ কবলত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 68লৈ বৃদ্ধি, বানত ক্ষতিগ্ৰস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সিদ্ধান্ত, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ত্ৰয়োদশ দিনা আজি 7খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা, দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি দেশভক্তি দিৱস পালন আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F-57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকৰৰ সোণৰ পদক অৰ্জন। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 6খন জিলাৰ 21টা ৰাজহচক্ৰৰ 631খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 4,45,495 লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ৰাজ্যখনৰ 37,139.52 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত অসমৰ প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমানলৈ 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও ভালেসংখ্যক লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱা পানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি এখন সংবাদমেলত জানিবলৈ দিয়ে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। শেহতীয়া বানত উজনি অসমৰ কেইবাখনো জিলাত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ন আৰু পুনৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ সিদ্ধান্ত লৈছে। গুৱাহাটীত কালি অনুষ্ঠিত বিভাগীয় পৰ্যালোচনা বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কয় যে প্ৰতিনিধি দলসমূহে জিলা প্ৰশাসন, জিলা পৰিষদ আৰু পঞ্চায়ত প্ৰতিনিধিৰ সৈতে সমন্বয় সাধন কৰি বানৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰিব। ইয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ গ্ৰাম্য পথ, গৃহ নিৰ্মাণ আৰু অন্যান্য সামূহিক আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম ত্বৰান্বিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দলসমূহৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে। ইফালে বানত বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভালেসংখ্যক গাঁও আৰু কৃষিভূমি এতিয়াও বানৰ কবলত আছে। শিৱসাগৰ জিলাৰ 385খন গাঁৱৰ 4,03,134 লোক এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 31জন লোকৰ প্ৰাণহানি হৈছে আৰু 3জন লোক সন্ধানহীন হৈ আছে। জিলাখনৰ 28,000 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 64,000 পশুধন আৰু 75,000 হাঁহ কুকুৰা ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে বানৰ সংহাৰী ৰূপৰ 10 দিনৰ পাছত ক্ৰমশঃ

0: শিৱসাগৰ চহৰৰ স্বাভাৱিক পৰিৱেশ ঘূৰি অহা পৰিলক্ষিত হৈছে। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি পুনৰ যোগান ধৰিব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষা বিভাগে আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক এই পাঠ্যপুথি ঘৰে ঘৰে গৈ দি আহিব। পাঠ্যপুথি আৰু বহী অনলাইনযোগেও ছাত্ৰ ছাত্ৰীসকলক যোগান ধৰা হ'ব। 600 বছৰীয়া আহোম ৰাজত্বৰ গৌৰৱময় ৰাজধানী চহৰখনৰ পৰা দৰিকা আৰু দিখৌনৰ বাঢ়নী পানী সুঁতিসমূহেৰে ওলাই গৈছে যদিও চহৰখনৰ 10 ৱাৰ্ডৰ বাট পথৰ পানী এতিয়াও শুকোৱা নাই। চহৰখনৰ অধিকাংশ অঞ্চললৈ বিজুলী সৰবৰাহ পুনৰ আৰম্ভ কৰা হৈছে। দাঁতি কাষৰীয়া অঞ্চলসমূহত বান সাহায্য কাৰ্যসূচী অব্যাহত আছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগত এই সাহায্য কাৰ্যসূচী সুকলমে চলি আছে। এই সন্দৰ্ভত জিলাখনৰ কেইটামান অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আমাৰ প্ৰতিনিধি যদুমণি শইকীয়াৰ চমু প্ৰতিবেদন।
1: দিনতকৈ যথেষ্টখিনি উন্নত হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয় কথা হৈছে ইয়াত শিৱসাগৰলৈ প্ৰৱেশ কৰা দুয়োটা পথ ইতিমধ্যে প্ৰশাসনে খুলি দিছে। যদিও উন্নত হৈছে বুলি কৈছো, তথাপিতো ইয়াত বানপীড়িত লোকসকল ৰাস্তাৰ কাষত ওখ ঠাইত এতিয়াও তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছে আৰু তেওঁলোকক ইতিমধ্যে বিভিন্নজনে সহায় সহযোগ আগবঢ়াই আহিছে। প্ৰশাসনৰ সহযোগত তেওঁলোকক সহায় কৰি আছে। দ্বিতীয় কথাটো হৈছে তেওঁলোকক বিভিন্ন স্বেচ্ছাসেৱী সংগঠনেও প্ৰশাসনৰ সহযোগত খাদ্য সামগ্ৰী যোগান ধৰিছে, বস্ত্ৰ, বিভিন্ন ধৰণৰ বানৰ পিছত প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সামগ্ৰী যোগান ধৰিছে আৰু ইতিমধ্যে আন আন যিবিলাক জেগা আছে ইতিমধ্যে পানীত বুৰ গৈ আছে সেইসমূহলৈও প্ৰশাসনে যথেষ্ট সা সামগ্ৰী প্ৰেৰণ কৰিছে। তাত স্থানীয় যিসকল লোক আছে তেওঁলোকে সহযোগ কৰিছে, বিভিন্ন স্থানৰ পৰা অহা লোকসকলে তেওঁলোকক সহযোগ কৰিছে। এন জি অ'সমূহৰ জৰিয়তে তালৈ সামগ্ৰী প্ৰেৰণ কৰা হৈছে, এছ ডি আৰ এফ এন ডি আৰ এফৰ জৰিয়তে নাও যোগান ধৰা হৈছে, এনেধৰণে বিভিন্নজনে সহায় কৰি আহিছে। তথাপিতো এতিয়াও ইয়াত শিৱসাগৰৰ বিভিন্ন অঞ্চলত যথেষ্টখিনি সহায়ৰ প্ৰয়োজন। যদিও এই মুহূৰ্তত খাদ্য সামগ্ৰীৰ প্ৰয়োজন নাই, তথাপিতো মানুহৰ পিন্ধা কাপোৰকে ধৰি বানৰ পিছত সৃষ্টি হোৱা দুৰ্গন্ধ আঁতৰাবৰ কাৰণে ফেনাইল বা তেনেধৰণৰ সামগ্ৰী অত্যন্ত প্ৰয়োজন হৈ আছে। মানুহক বস্ত্ৰৰ প্ৰয়োজন হৈ আছে, বিভিন্নজনে ইতিমধ্যে আমাক সেই কথা জনাইছে। আৰু ইয়াৰ পিছত যদিহে বান পৰিস্থিতি উন্নত হয় সেই আক্ৰান্ত লোকসকলৰ কাৰণে সুকীয়া সুকীয়া সামগ্ৰীৰ প্ৰয়োজন হ'ব। সেইখিনি প্ৰশাসনে ইতিমধ্যে অৱগত কৰিছে কেনেধৰণৰ হ'ব, ৰাইজকো অৱগত কৰিছে। যদিহে কোনো লোকে তেনেধৰণৰ সামগ্ৰী দিব বিচাৰে, প্ৰশাসনৰ কথাখিনি শুনি লৈ আচলতে তেওঁলোকে যদি সামগ্ৰী প্ৰেৰণ কৰে তেতিয়াহ'লে সকলোৰে সুবিধা হ'ব।
0: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোটেই উপাচাৰ্যক কালি এখন স্মাৰকপত্ৰ প্ৰদান কৰে। উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকাই স্মাৰকপত্ৰৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলে অনলাইনযোগেও নামভৰ্তি কৰিব পাৰিব বুলি প্ৰকাশ কৰে। অথবা অনলাইনযোগেও নামভৰ্তি কৰিবলৈ অপাৰগ ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ সৈতে ফোনযোগে যোগাযোগ কৰিলে পৰৱৰ্তী সময়ত নামভৰ্তিৰ সুবিধা লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ লগতে বান পৰিস্থিতিৰ কথা বিবেচনা কৰি নতুন শিক্ষাবৰ্ষৰ শ্ৰেণীসমূহো সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি উপাচাৰ্যগৰাকীয়ে জানিবলৈ দিয়ে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি ত্ৰয়োদশ দিন। সদনৰ কাম কাজ আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হ'ব। আজি দিনটোত বিবেচনা আৰু পাৰিতৰ বাবে 7 গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। এই 7 বিধেয়ক হৈছে অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধন বিধেয়ক, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধন বিধেয়ক, অসম ক্ষুদ্ৰ, লঘু আৰু মজলীয়া প্ৰতিষ্ঠান স্থাপন আৰু পৰিচালনাৰ সুবিধা বিধেয়ক, অসম জনবিশ্বাস বিধান সংশোধন বিধেয়ক, অসম ব্যৱসায়িক সুচলতা সংশোধন বিধেয়ক, গুৱাহাটী উপগ্ৰহ চহৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক, অসম ৰাজ্যিক বিধানসভাৰ সদস্যসকল সংশোধন বিধেয়ক। বিধানসভাৰ অধ্যক্ষই সদনত আজি বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদনো ঘোষণা কৰিব। সদনৰ নিয়মাৱলীৰ 301ৰ অধীনত একাধিক বিষয়ো আজি সদনত উত্থাপন কৰা হ'ব। উজনি অসমৰ 4 জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে অসম বিধানসভাৰ অধিৱেশন অন্ত পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি 31 জুলাইৰ পৰিৱৰ্তে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব। উল্লেখযোগ্য যে যোৱা 6 জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। ইপিনে বিধানসভাত কালি পূৰ্বে দাখিল কৰা 3 বিধেয়ক সদনে গৃহীত কৰে। গৃহীত হোৱা এই বিধেয়ক কেইখন হ'ল অসম সামগ্ৰী সেৱা কৰ সংশোধনী বিধেয়ক, ভূমি অধিগ্ৰহণ পুনৰ্বাসন আৰু পুনৰ সংস্থাপনত উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতা অধিকাৰ সংশোধনী বিধেয়ক আৰু 2026 চনৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক। সদনত কালি 4 নতুন বিধেয়ক উত্থাপন কৰা হয়। মন্ত্ৰী কেশৱ মহন্তৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক, ভূমি ক্ষেত্ৰৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক, পঞ্জীয়ন অসম সংশোধন বিধেয়ক, ভাৰতীয় ষ্টাম্প অসম সংশোধন বিধেয়ক উত্থাপন

0: কৰে। ৰাজ্যৰ প্ৰায় 26,000 ৰাজহ গাঁৱৰ প্ৰতিখনতে 100খনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান 233খন গ্ৰাম্য ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। পৰৱৰ্তী সময়ত প্ৰতিখন ৰাজহ গাঁৱতে 100খনকৈ খেলপথাৰ নিৰ্মাণ কৰা হ'ব বুলি বিধানসভাত ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে। কালি বিধানসভাত অগপৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ এটা প্ৰশ্নৰ উত্তৰত ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কয় যে চৰকাৰে ইতিমধ্যে প্ৰতিখন ৰাজহ গাঁৱতে 100খনকৈ গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়াম স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ উত্তৰণ আঁচনিৰ অধীনত বৰ্তমান 31টা ক্ৰীড়া প্ৰকল্প উন্নীত কৰা হৈছে বুলি তেওঁ কয়। একেদৰে 40টা বিধানসভা সমষ্টিত মিনি ষ্টেডিয়াম নিৰ্মাণ প্ৰক্ৰিয়া চলি থকা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। 11খন জিলাত জিলা পৰ্যায়ৰ ষ্টেডিয়াম ইতিমধ্যে গঢ়ি তোলা হৈছে। বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বহুকেইটা সমষ্টিত ষ্টেডিয়াম নোহোৱাকৈ থকাত এনে সমষ্টিত ষ্টেডিয়াম নিৰ্মাণৰ বাবে চৰকাৰে কাম হাতত লৈছে। ৰাজ্যজুৰি আজি দেশভক্তি দিৱস পালন কৰা হৈছে। দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম বিশিষ্ট নেতা দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতিবছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামৰ এইগৰাকী অগ্ৰণী নেতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে দেশভক্ত তৰুণৰাম ফুকনৰ আদৰ্শ, ত্যাগ আৰু দেশপ্ৰেমৰ মূল্যবোধ নতুন প্ৰজন্মৰ মাজত প্ৰেৰণাৰ উৎস হৈ থাকিব। গোৱালপাৰা জিলাতো আজি দেশভক্তি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত এই দিৱস পালন কৰা হ'ব। এই উদ্দেশ্যে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ, বন্তি প্ৰজ্বলন তথা স্মৃতিচাৰণ সভা অনুষ্ঠিত হ'ব। আজি ৰাজ্যৰ অন্যান্য জিলাতো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু বিভিন্ন সামাজিক সাংস্কৃতিক সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছে। গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকৰে দেশলৈ দ্বিতীয়টো স্বৰ্ণ পদক কঢ়িয়াই আনিছে। পদক লাভ কৰি উৎফুল্লিত খেলুৱৈগৰাকীয়ে এইদৰে কয়। এই জয়ৰ পাছত ভাৰতৰ পদকৰ সংখ্যা তালিকাত 2টা সোণ, 5টা ৰূপ আৰু 3টা ব্ৰঞ্জকে ধৰি পঞ্চম দিনৰ শেষৰ ফালে মুঠ পদকৰ সংখ্যা 10টা হৈছেগৈ। 9.81 মিটাৰত ছিজনৰ শ্ৰেষ্ঠ থ্ৰৰে শৰ্মিলাই পেৰা এথলেটিকছত ভাৰতৰ প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী হিচাপেও ইতিহাস ৰচনা কৰে। একেটা ইভেণ্টতে শিল্পাকে 4 লাখ ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰোত্তোলনত বল্লুৰী অজয়া বাবুৱে উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াই পুৰুষৰ 79 কেজি শাখাত ৰূপৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে জ্ঞানেশ্বৰী যাদৱে মহিলাৰ 53 কেজি ওজন শাখাত মুঠ 199 কিলোগ্রাম, স্নেচত 88 কিলোগ্রাম আৰু ক্লিন এণ্ড জাৰ্কত 111 কিলোগ্রাম উত্তোলনেৰে ৰূপৰ পদক লাভ কৰে। নাইজেৰিয়াৰ অনুমে উমলুৱা দিদিহে 206 কিলোগ্রাম উত্তোলন কৰি সোণৰ পদক দখল কৰে। মহিলাৰ 58 কেজি ওজন শাখাত বিন্দাৰাণী দেৱীয়ে মুঠ 199 কিলোগ্রাম, স্নেচত 87 কিলোগ্রাম আৰু ক্লিন এণ্ড জাৰ্কত 112 কিলোগ্রাম উত্তোলনেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। নাইজেৰিয়াৰ ৰাফিয়াটো ফলাশেডে গেমছত 229 কিলোগ্রামৰ অভিলেখ গঢ়ি সোণৰ পদক লাভ কৰাৰ বিপৰীতে কানাডাৰ এন ছফি টাছৰে 215 কিলোগ্রামত ৰূপৰ পদক লাভ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিস্তৃত অঞ্চলৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন, আমাৰ অসমকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ফটোসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভাত কালি লোকপৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই বিধেয়কখনৰ জৰিয়তে 2024ৰ আইনখনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। দেশজুৰি শান্তিপূৰ্ণ প্ৰতিবাদ আৰু আৰক্ষীৰ ভূমিকা সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে সংবিধানে শান্তিপূৰ্ণ আৰু আইনসন্মত প্ৰতিবাদৰ অধিকাৰ নিশ্চিত কৰে। কেৱল প্ৰতিবাদ চলি থকাৰ অজুহাতত আৰক্ষীয়ে বল প্ৰয়োগ বা লাঠিচালনা কৰিব নোৱাৰে। এই বাতৰিটো দৈনিক অগ্ৰদূত আৰু অসমীয়া খবৰ কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে।
1: কালি অসম বিধানসভাৰ বাজেট অধিৱেশনত ভূমি অধিগ্ৰহণ, পুনৰ্বাসন আৰু পুনঃ সংস্থাপনত উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতা অধিকাৰ সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ

বাতৰিটো দৈনিক অসম আৰু নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ। ধন্যবাদ সঞ্জীৱনী। প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে এই সন্দৰ্ভত ৰুজু হোৱা 5টা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। এই গোচৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 13জন প্ৰতিবাদকাৰীক মুকলি কৰাৰ প্ৰক্ৰিয়াও চৰকাৰে আৰম্ভ কৰিছে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰু আইনী ব্যৱস্থা নহ'ব বুলি চৰকাৰে স্পষ্ট কৰি দিছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কালি নিশা এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। 26 জুলাইৰ সন্ধিয়া 6 বজালৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰুজু হোৱা গোচৰত এই সিদ্ধান্ত প্ৰযোজ্য হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈছে যদিও এতিয়াও 6খন জিলাৰ 631খন গাঁও বানৰ কবলত। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 68লৈ বৃদ্ধি। বানত ক্ষতিগ্ৰস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সিদ্ধান্ত। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ 3য় দিনা আজি 7খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ সম্ভাৱনা। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি দেশভক্তি দিৱস পালন। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F57 ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকৰৰ সোণৰ পদক অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে কাইলৈ অসম বিধানসভাৰ চলিত অধিৱেশনৰ অন্ত পৰিব। অসম বিধানসভাৰ অধিৱেশনত শাসক বিৰোধী সকলো বিধায়কে বান সাহায্যৰ বাবে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি ঘোষণা কৰে। একেদৰে অসম বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে। অসমত বান পৰিস্থিতি কিছু উন্নত হোৱা পৰিলক্ষিত হৈছে। তথ্য অনুসৰি 21টা ৰাজহ চক্ৰৰ অন্তৰ্গত 631খন গাঁৱৰ 4,45,495 গৰাকী লোক এতিয়াও বানৰ কবলত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অসমৰ সাংসদসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। দিল্লীত ছাত্ৰ বিক্ষোভত আৰক্ষীৰ আতিশায্যৰ অভিযোগ তুলি বিৰোধী পক্ষই কৰা হুলস্থূলৰ পৰিপ্ৰেক্ষিতত লোকসভা আৰু ৰাজ্যসভা দিনৰ 2 বজালৈকে স্থগিত ৰাখিবলগীয়া হয়। প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে এই সন্দৰ্ভত ৰুজু হোৱা 5টা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যৰ প্ৰায় 26,000 ৰাজহ গাঁৱৰ প্ৰতিখনতে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিধানসভাত ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰিছে। স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ 87সংখ্যক মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হৈছে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত মহিলাৰ শ্বটপুট F-57ৰ ফাইনেলত ভাৰতৰ শৰ্মিলা ধনকৰে সোণৰ পদক লাভ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ, ক্ষতিগ্ৰস্ত জিলাৰ সংখ্যা 6খনলৈ অৱনমিত, বান পৰিস্থিতি সন্দৰ্ভত অসমৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে কাইলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি, কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত এটা সজাতি দলৰ আজি বান প্ৰভাৱিত যোৰহাট জিলা পৰিদৰ্শন, ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আজিৰে পৰা বিশ্ব হেপাটাইটিছ দিৱস পালন, আৰু কমনৱেলথ গেমছৰ আজি ষষ্ঠ দিনলৈ 2টা স্বৰ্ণসহ 10টা পদকেৰে ভাৰত পদক তালিকাৰ অষ্টম স্থানত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ হোৱা পৰিলক্ষিত হৈছে। বান বিধ্বস্ত জিলাৰ সংখ্যা আজি 6খনলৈ অৱনমিত হৈছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি এইবাৰৰ বানত সামগ্ৰিকভাৱে 2,197খন গাঁৱৰ 11,00,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হয়। এই বানত 68জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে কমেও 8জন লোক সন্ধানহীন হৈ আছে। প্ৰলয়ংকাৰী বানত 1,180টাৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত আৰু 9,926টা আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। সম্প্ৰতি ৰাজ্যৰ 21টা ৰাজহচক্ৰৰ অন্তৰ্গত 631খন গাঁৱৰ 4,45,495গৰাকী লোক বানৰ কবলত আছে। কালি বানত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে প্ৰশাসনৰ সহযোগত বানপীড়িত ৰাইজে আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত স্বাভাৱিক জীৱন যাপনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। শিৱসাগৰ নগৰৰ পৰা লাহে লাহে দৰিকা আৰু দিখৌ নৈৰ পানী ওলাই যাবলৈ ধৰিছে। অৱশ্যে নগৰখনৰ 10টা ৱাৰ্ডত এতিয়াও পানী জমা হৈ আছে। শিৱসাগৰৰ বেছিভাগ অংশতে বিদ্যুতৰ যোগান পুনৰ আৰম্ভ হৈছে। SDRF আৰু NDRFৰ সহযোগিতাত জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কামো চলি আছে। বান বিধ্বস্ত ভিতৰুৱা গাঁওসমূহত এতিয়াও নাৱৰ সহায়ত খাদ্য আৰু অন্যান্য সামগ্ৰীৰ যোগান ধৰা হৈছে। চৰাইদেউ জিলাত বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও বহু অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। কৃষিভূমিসমূহৰ পৰা পানী আৰু পলস এতিয়াও ওলাই নোযোৱাৰ বাবে কৃষিকাৰ্য ব্যাহত হৈ আছে। এতিয়া চৰাইদেউৰ বান পৰিস্থিতি সন্দৰ্ভত জনাবলৈ আমাৰ সৈতে আছে আকাশবাণীৰ প্ৰতিনিধি মনস্বিনী মহন্ত। হয় মনস্বিনী, আপুনি চৰাইদেউত আছে, তাত আপুনি বান পৰিস্থিতি নিজে প্ৰত্যক্ষ কৰিছে, কেনেকুৱা পৰিস্থিতি সম্প্ৰতি তাত?
1: হয়, আমি এতিয়া আছো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামস্থলীৰ পৰা 18 কিলোমিটাৰ দূৰত। এই ঠাই বানৰ বাহনী পানী ওলাই গ'ল, কিন্তু বাহনী পানীয়ে পেলাই যোৱা পলস এতিয়াও আছে আৰু কিছু অংশ ঘৰ বাৰী আৰু নামঘৰ ইত্যাদিৰ এতিয়াও পানী কবলত থকা দেখা পোৱা গৈছে। আৰু এই পানী স্থবিৰ পানী, এই পানী এতিয়াও ওলাই যোৱাৰ অকণমান যি 10 দিন হ'ল বানৰ, কিন্তু প্ৰথম 19 তাৰিখৰ যি ঢল নাগালেণ্ডৰ মঞ্চৰ পৰা নামি আহিছিলে, সেই ঢল ওলাই যোৱাৰ যি 10 দিনৰ পাছতো সেই পানী যথেষ্ট পৰিমাণে ঘৰবিলাকৰ ভিতৰত থাকি যোৱা দেখা পোৱা গৈছে আৰু পলসে এটা তলত পেলাই গৈছে। এই অঞ্চলৰ যিবোৰ ঘৰ বাৰী, সেই ঘৰ বাৰীসমূহত পলসৰ এটা তৰপ পৰি থকা দেখা পোৱা গৈছে। সেই তৰপৰ পৰা ঘৰবিলাক উদ্ধাৰ কৰিবলৈ এতিয়াও যথেষ্ট সময় লাগিব। এই ক্ষেত্ৰত প্ৰশাসনে স্থানীয় ৰাইজৰ সহযোগত কাম কৰি থকা দেখা পোৱা গৈছে আৰু আগষ্টৰ পৰা সেই পুনৰ্বাসনৰ কাম তড়িৎ গতিত চলিব বুলি মুখ্যমন্ত্ৰী মহোদয়েও ইতিমধ্যে আশ্বাস দিছে। কিন্তু তাৰ লগতে যিসমূহ স্বেচ্ছাসেৱী সংগঠন সেয়াও

0: জিলা প্ৰশাসনৰ সৈতে মিলি সেই পুনৰ্বাসনৰ কামত হাত উজান দিয়া দেখা পোৱা গৈছে। ইতিমধ্যে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে বিভিন্ন স্বাস্থ্যবিধিৰ কাৰণে প্ৰয়োজন হোৱা সামগ্ৰী এই অঞ্চলসমূহত যোগান ধৰা দেখা পোৱা গৈছে।
1: মনোশ্ৰী, আপুনি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মৈদামৰ পৰা 18 কিলোমিটাৰ নিলগত থকা বুলি আমাৰ শ্ৰোতাসকলক জনালে। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিছো, মৈদাম ক্ষেত্ৰৰ কিবা ক্ষতি হৈছে নেকি বানৰ ফলত?
0: চৰাইদেউ জিলাৰ যি মৈদামসমূহৰ কথা আপুনি সুধিছে, মৈদামসমূহৰ ক্ষেত্ৰৰ ভাগত যি বিশ্ব ঐতিহ্যস্থলী, অৱশ্যে পানীয়ে কোনো ক্ষয় ক্ষতি নাই কৰা, কিন্তু চৰাইদেউ জিলাখনত সামগ্ৰিকভাৱে পানীয়ে যথেষ্ট ক্ষয় কৰিছে। আৰু এই ঠাইৰ পানী শিৱসাগৰ জিলাৰ, শিৱসাগৰ চহৰৰ বিভিন্ন দিশো আৰু দৰিকাইদি শিৱসাগৰ চহৰৰ বিভিন্ন অঞ্চললৈ বৈ গৈছে যদিও এই ঠাইত পলসৰ এটা তৰপ পৰি থকা দেখা পোৱা গৈছে। এই পলসৰ তৰপৰ পাছত বহুতে কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিছে যদিও পলসৰ কাৰণে পৰা নাই। আৰু বোধকৰো এইবোৰ অঞ্চলত কঠিয়াৰ কাৰণে যি ইতিমধ্যে অসমৰ কৃষি বিভাগে প্ৰচেষ্টা হাতত লোৱা বুলি দেখা গৈছে, বিভিন্ন ঠাইৰ কঠিয়াৰ চাগে এই ঠাইত যথেষ্ট প্ৰয়োজন হ'ব আৰু তাৰ লগতে পুনৰ্বাসনৰ অন্যান্য সামগ্ৰীসমূহৰো এই ঠাইত যথেষ্ট প্ৰয়োজন হ'ব।
1: ধন্যবাদ চৰাইদেউৰ বান সম্পৰ্কীয় শেহতীয়া তথ্যৰ সৈতে। সেয়া আছিল আমাৰ প্ৰতিনিধি মনস্বিনী মহন্ত। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত অসমৰ সাংসদসকলক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। বানপীড়িত জনসাধাৰণৰ উদ্ধাৰ, সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰ্বাসন কাৰ্য যাতে ফলপ্ৰসূভাৱে আগবাঢ়ে এই বিষয়ে ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে বানত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰই অসম চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি কাম কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী, বিধায়ক, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু জিলা আয়ুক্তসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে কাইলৈ অসম বিধানসভাৰ চলিত অধিৱেশনৰ সামৰণি পৰিব। কালি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল। আজি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে যোৱা 6 জুলাইত আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূৰ্বে 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। আজি ত্ৰয়োদশ দিনৰ অধিৱেশনৰ কাৰ্যসূচীত উজনি অসমৰ 3খন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা আলোচনা হোৱাৰ লগতে মথাউৰিসমূহ সন্দৰ্ভতো আলোচনা কৰা হয়। অধিৱেশনত শাসক বিৰোধী সকলো বিধায়কে বান সাহায্যৰ বাবে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি ঘোষণা কৰে। একেদৰে অসম বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সদনৰ কাম কাজ আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। সদনত অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 উত্থাপন কৰাৰ বিষয়ে শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে এইদৰে প্ৰকাশ কৰে।
2: আজি আমি বিধানসভাত অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিল উত্থাপন কৰোঁ আৰু NEP 2020 প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ই এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ, কাৰণ NEPৰ পৰামৰ্শ আছিলে যে এখন হায়াৰ এডুকেশ্যন কাউন্সিল হ'ব লাগে। আমাৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আছে আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা কোনো ৰাজ্যিক পৰ্যায়ৰ কোনো এপে কাউন্সিল বা বডি নাই। এতেকে ইয়াৰ মাজত এটা কোৰ্ডিনেশ্যন কৰাৰ কাৰণ, অৰ্থাৎ প্ৰশাসন, UGC, ইউনিভাৰ্চিটি, এই সকলোখিনিৰ মাজত এটা সমন্বয় সাধন কৰি কাম কৰাৰ এটা শীৰ্ষ পৰিষদ বা বডি আমাৰ অসমত নাছিলে বা অন্য ৰাজ্যবিলাকতো নাছিলে। এতেকে আমি আসাম হায়াৰ এডুকেশ্যন কাউন্সিল এটা গঠন কৰাৰ কাৰণে এই বিলখন ইন্ট্ৰডিউচ কৰিছোঁ।
1: ইপিনে বৰঝাৰ বিমানবন্দৰৰ আশে পাশে উপগ্ৰহীয় মহানগৰ বা ছেটেলাইট চিটি নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। এই মহানগৰী নিৰ্মাণৰ ফলত বৃহৎ সংখ্যক নিয়োগ সৃষ্টি হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
3: আমি যিহেতু গভৰ্ণমেণ্টে নমিনেটেড কৰিব পাৰিমেই আৰু এতিয়া ছেটেলাইট চিটিৰ পৰিসীমাটো হোৱা নাই, আমি ক'ত কৰিম, কাৰণ আমি মেট্ৰতে কৰিব খুজিছো আৰু মেট্ৰত কৰিলে স্থানীয় বিধায়ক বৰ্তমান যি জেগাত কৰিব খুজিছো তাত ময়ে স্থানীয় বিধায়ক আৰু বেলেগ জেগাত কৰাৰ এতিয়া প্ৰস্তাৱ নাই। আমি জালুকবাৰী সমষ্টিৰ বৰজাৰ বিমান কোঠৰ আশে পাশে কৰিব খুজিছো, তাত স্থানীয় বিধায়কজনে বৰ্তমান তাৰ অধ্যক্ষ, সেইকাৰণে আমি বেলেগ কৰি বিধায়কৰ নাম লিখা নাই আৰু বৰ্তমান জাগি ৰোড বা আন জাগাত ছেটেলাইট চিটি কৰাৰ প্ৰস্তাৱ বৰ্তমান নাই। কিন্তু যিহেতু গভৰ্ণমেণ্টে নমিনেটেড কৰিব পাৰে আমি সদনক আশ্বাস দিছো যদি ভৱিষ্যতে এনেকুৱা নতুন সমষ্টিত গৈ ছেটেলাইট চিটি কৰা হয় তাৰ বিধায়কজনক আমি গভৰ্ণমেণ্টৰ নমিনেশ্যন কেটেগৰীত আমি অন্তৰ্ভুক্তি কৰি ল'ম।
1: সদনত আজি কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰণীতা দেৱীৰ পৰা।
4: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ যুটীয়া সচিব এম ৰামচন্দ্ৰদুৰ নেতৃত্বত অহা আন্তঃ মন্ত্ৰালয় দলটোৱে আজি যোৰহাট জিলাৰ বিভিন্ন বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে।

দলটোৱে প্ৰথমে তিয়ক ৰাজহচক্ৰৰ অধীনস্থ বনাই জগদুৱাৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত পথসমূহ আৰু ধনতোলা অঞ্চলৰ জাজি নদীৰ মথাউৰিৰ চিগা অংশসমূহ পৰিদৰ্শন কৰি শেহতীয়া বান পৰিস্থিতিৰ বুজ লয়। ইয়াৰ পাছতে দলটোৱে যোৰহাট পশ্চিম ৰাজহচক্ৰৰ দ গায়ন গাঁৱৰ লগতে শৈলমৰাকে ধৰি কেইবাটাও বানপীড়িত অঞ্চলত উপস্থিত হৈ খহনীয়া আৰু ক্ষতিগ্ৰস্ত পথসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত কেন্দ্ৰীয় দলটোৱে জিলাখনৰ বানে কৰা ক্ষয়ক্ষতিৰ বুজ লয় আৰু বিভাগীয় মুৰববীসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয়। জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকলে দুৰ্যোগৰ সময়ত দেখুওৱা নিষ্ঠা আৰু অক্লান্ত পৰিশ্ৰমক দলটোৱে প্ৰশংসা কৰে। ইয়াৰ লগতে বানত ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। হেপাটাইটিছ ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা এফ আৰ ইউত জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই এই দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হেপাটাইটিছ বিৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ স্বাস্থ্য পৰীক্ষাৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। নৱজাতকৰ জন্মৰ 24 ঘণ্টাৰ ভিতৰত হেপাটাইটিছ বি প্ৰতিষেধক প্ৰদান কৰিবলৈ স্বাস্থ্যকৰ্মীসকলক তেওঁ পৰামৰ্শ আগবঢ়ায়। অহা 3 আগষ্টলৈ চলিবলৈ

0: দিবস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা এফ আৰ ইউত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই এই দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হেপাটাইটিছ বিৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ স্বাস্থ্য পৰীক্ষাৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। নৱজাতকৰ জন্মৰ 24 ঘণ্টাৰ ভিতৰত হেপাটাইটিছ বি প্ৰতিষেধক প্ৰদান কৰিবলৈ স্বাস্থ্যকৰ্মীসকলক তেওঁ পৰামৰ্শ আগবঢ়ায়। অহা 3 আগষ্টলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাৰ প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ লগতে নিচাসক্ত ব্যক্তি, তৃতীয় লিংগৰ ব্যক্তিকে ধৰি অসুৰক্ষিত শ্ৰেণীৰ লোকৰ হেপাটাইটিছ বি পৰীক্ষা কৰা হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ডিমাহাচাও জিলা স্বাস্থ্য সমিতিয়ে আজি হাফলঙত এই দিৱস পালন কৰে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য প্ৰবিতা জাহাৰীয়ে এই অনুষ্ঠান মুকলি কৰে। হেপাটাইটিছ প্ৰতিৰোধ, চিকিৎসা আৰু জনসচেতনতা বৃদ্ধিৰ বাবে এই অনুষ্ঠানত গুৰুত্ব আৰোপ কৰা হয়। এই দিৱস উপলক্ষে কাছাৰ জিলা স্বাস্থ্য সংস্থাৰ উদ্যোগত জিলা পৰ্যায়ত সজাগতামূলক শোভাযাত্ৰা অনুষ্ঠিত হয়। জিলাখনৰ কেইবাগৰাকী স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰু স্বেচ্ছাসেৱকসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ শিৱানন্দ ৰায়ে হেপাটাইটিছ ৰোগৰ পৰীক্ষা আৰু চিকিৎসাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। নলবাৰী জিলাৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়তো আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সজাগতা সভাত কেইবাগৰাকীও বিশেষজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰি ৰাইজক হেপাটাইটিছ বি ৰোগৰ চিকিৎসা সন্দৰ্ভত অৱগত কৰায়। উল্লেখযোগ্য যে জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ত এই দিৱস পালন কৰা হয় আৰু মুকালমুৱা অঞ্চলত 12 জন ব্যক্তিক হেপাটাইটিছ বি প্ৰতিষেধক প্ৰদান কৰা হয়। বৰপেটা জিলাতো এই দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ এটা নিচামুক্তি কেন্দ্ৰৰ আৱাসী আৰু কৰ্মচাৰীসকলৰ মাজত স্ক্ৰীনিং শিবিৰ অনুষ্ঠিত হয়। শিবিৰত আগতীয়াকৈ স্বাস্থ্য পৰীক্ষা, সময়মতে ৰোগ নিৰ্ণয় আৰু উপযুক্ত চিকিৎসাৰ জৰিয়তে এই ৰোগ প্ৰতিৰোধ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। জিলাখনত অহা 3 আগষ্টলৈ এই দিৱসৰ অংশ হিচাপে সজাগতামূলক কাৰ্যসূচী অব্যাহত থাকিব। চলিত বিত্তীয় বৰ্ষত ৰাজ্যত 1733টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি সদনত এটা প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত বৰ্তমান 62,142টা অনুমোদিত অংগনবাড়ী কেন্দ্ৰ আছে। বিগত কাৰ্যকালত 9,054টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণৰ কামত অনুমোদন জনোৱা হৈছিল যদিও ইয়াৰে 4,423টাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি তেওঁ কয়। বৰ্তমান 4,631টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত খালী হৈ থকা অংগনবাড়ী কৰ্মী সহায়িকাৰ পদসমূহ পূৰণ কৰাৰ বাবে শিশু উন্নয়ন প্ৰকল্প বিষয়াসকলক প্ৰয়োজন সাপেক্ষে বিভাগীয় নিৰ্দেশনা অনুসৰি বিজ্ঞাপন জাৰি কৰিবলৈ সঞ্চালকালয়ৰ পৰা নিৰ্দেশ দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়। স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ 87 সংখ্যক মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে 2021 বৰ্ষৰ পৰা প্ৰতিবছৰে আজিৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে। ৰাজ্য চৰকাৰৰ তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত দেশভক্তি দিৱস পালন কৰা হয়। গুৱাহাটীৰ ভৰলুমুখত থকা তৰুণৰাম ফুকন উদ্যানত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পশুপালন, পশু চিকিৎসা আৰু মীন মন্ত্ৰী নীলিমা দেৱী আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই অংশগ্ৰহণ কৰি শ্ৰদ্ধা নিবেদন কৰে। এই অনুষ্ঠানত ফুকনৰ পৰিয়ালৰ লোকেও অংশগ্ৰহণ কৰে। জনতা ভৱনত দিনৰ 2 বজাৰ পৰা দেশভক্তি দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। তামোলপুৰ জিলা প্ৰশাসন তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আজি দেশভক্তি দিৱস পালন কৰা হয়। জিলা আয়ুক্ত চিমিকৰণে শুভাৰম্ভ কৰা অনুষ্ঠানত কেইবাগৰাকীও বক্তাই দেশভক্ত তৰুণৰাম ফুকনৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত আলোকপাত কৰে। নলবাৰী জিলাতো আজি দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত দেশভক্তি দিৱস পালন কৰা হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ৰাজপথত গৰাকীবিহীন কুকুৰৰ আতংক, ৰাষ্ট্ৰীয় ঘাইপথত এৰালবিহীন গৰুৰ বিচৰণ আদি বিষয় লৈ এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় চুৰাণা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে এই নিজাববীয়া গোচৰটোৰ শুনানি গ্ৰহণ কৰি চৰকাৰী পক্ষসমূহক 7 আগষ্টৰ পূৰ্বে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ৰাজপথত গৰাকীবিহীন কুকুৰে সৃষ্টি কৰা আতংক, ৰাষ্ট্ৰীয় ঘাইপথ, এক্সপ্ৰেছ হাইৱেত বিচৰণ কৰি থকা গৰুৰ বাবে পথ দুৰ্ঘটনা সংঘটিত হোৱা বিষয়ক লৈ এটা নিজাববীয়া গোচৰ ৰুজু কৰি ৰাজ্য চৰকাৰসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছিল। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত এতিয়ালৈ 2টা সোণ, 5টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকসহ মুঠ 10টা পদকেৰে ভাৰত তালিকাৰ 8ম স্থানত আছে। অষ্ট্ৰেলিয়াই 59টা পদকেৰে প্ৰতিযোগিতাৰ শীৰ্ষস্থানত আছে। ইংলেণ্ডে 37টা পদকেৰে দ্বিতীয় আৰু কানাডাই 22টা পদকেৰে তৃতীয় স্থান দখল কৰি আছে। ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে পদক অৰ্জনৰ বাবে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ৰাজ্যৰ বান পৰিস্থিতি কিছু সুস্থিৰ, বান পৰিস্থিতি সন্দৰ্ভত অসমৰ সাংসদৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, উজনি অসমৰ চাৰিখন জিলাৰ বান পৰিস্থিতিৰ বাবে কাইলৈ অসম বিধানসভাৰ বাজেট

অধিৱেশনৰ সামৰণি। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত এটা সজাতি দলৰ আজি বান প্ৰভাৱিত যোৰহাট জিলা পৰিদৰ্শন। ৰাজ্যৰ ভিন্ন প্ৰান্তত সপ্তাহজোৰা কাৰ্যসূচীৰে আজিৰে পৰা বিশ্ব হেপাটাইটিছ দিৱস পালন। আৰু কমনৱেলথ গেমছৰ আজি ষষ্ঠ দিনালৈ দুটা স্বৰ্ণসহ 10টা পদকেৰে ভাৰত পদক তালিকাৰ অষ্টম স্থানত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।